0: পনকুৰি দিছে জন্তু এতিয়া ইটো মেহিনা 28 তারিখতে রাখিবলৈ থাকিছে। এন টি এৰ পৰা কৈছে কি চৰকাৰ নটিফিকেশ্যন হিচাপ ইটল জোহা পাকৃত হলিডে ডে বদলি কৰিয়াৰ কাৰণে ফেচলা বনাইছে। এতিয়া একটা রিপোর্ট শুনিবলৈ পাব।
1: প্ৰিন্সিপালে জনাইছে এফেক্টেড কেণ্ডিডেটছ খনে ৰিভাইজ এক্সাম ডেজ খানটো বেছি জলদি জনাই দিবলৈ আছে। কেণ্ডিডেটছ খানকে চলা দিছে কি এইটো বদলাভ খানতে ধ্যান দিবলৈ আৰু মানি থাকিবলৈ কৈছে। এন টি এৰ পৰা কেণ্ডিডেটছ লগতে তাজা জানকাৰী কাৰণে অফিচিয়েল ৱেবছাইটে ৰেগুলাৰলি ভিজিট কৰিবলৈ চলা দিছে। কোনোবা পৰেচান নহলে সৱাল থাকিলে কেণ্ডিডেটছ পৰা এন টি এ হাব ডেস্কতে 01147590000 নহলে
0: একই সময়তে সেন্ট্রেল বোর্ড অফ সেকেন্ডারি এডুকেশন CBSE ক্লাস 12 বোর্ড এক্সামিনেশন কারণে আনসার বুকস লগা স্ক্যান্ড ফটো কপিজ উঠাবলে কারণে অন্তিম দিনটি 1 দিন দিয়ে বাড়াই দিয়ে কিনা আজি তাক রাখি দিয়েছে। CBSE কৈছে কি ফাইসলাবার স্টুডেন্টস লগতে অনুরোধ করবলে কাফি সময় দিবলে আছে। নাগালেণ্ড গভৰ্ণৰ নন্দ কিশোৰ যাদৱ পৰা শ্ৰীমতী খুতো মৰিজাৰ ওপৰত মন্তব্য জনাই দিছে। জন্তু পহিলা লগা নাগালেণ্ড চিফ মিনিষ্টাৰ শিৰজলি লেজিচুৰ লগা মাইকী আছে আৰু গুৱাহাটীত মৰিছে। একটা কণ্ডোলেন্স মেছেজ দি গভৰ্ণৰ বা শ্ৰীমতী খুতো গ্ৰেচফুল আৰু ইজ্জত ৰক্ষা আম্মা যোন লগা মৰম আৰু ভাল নিয়মতে মানুহ খান বেছি খুচি থাকিছে। মন্তব্য থকা সময় দি গভৰ্ণৰ কিশোৰ বা ডক্টৰ শৰুজালি লেজিচু আৰু পাৰিবাৰ লগতে কণ্ডোলেন্সেছ জনাইছে। গভৰ্ণৰ বা ঈশ্বৰৰ লগত দুখ সময় দি তাইখান লগতে তাকত সুখ আৰু শান্তি দিবলৈ আৰু যাই যা আত্মালাকা হতাই শান্তি ৰাখিবলৈ প্ৰাৰ্থনা দিছে। আৰু চৰকাৰ বা চব ইণ্ডিয়ান মানুহখান লগতে ইবোলা আউটব্ৰেক অৱস্থা থকাৰ কাৰণে ডেমক্ৰেটিক ৰিপাব্লিক অফ দ্য কংগো ইউগাণ্ডা আৰু ছাউথ ছুদান দি দুচৰ নটিচ নাটিয়া তাক জৰুৰী নহ'লে নাযা বুলি চালা দিছে। এইটোৰ পৰা ইণ্ডিয়ান মানুহখান এতিয়া দাঁতি পহীয়া নহ'লে এইটো দেশ দি চাফৰ যাই থাকিয়া খান লগতে লোকেল অথৰিটিজ বা পাব্লিক হেল্থ গাইডেঞ্চ দিয়াক কাৰাৰ পৰা মানিবলৈ আৰু সুৰক্ষা ৰাখিবলৈ জনাই দিছে। মিনিষ্ট্ৰী অফ হেল্থ আৰু ফেমিলি ৱেলফেয়াৰ বা জনাই দিছে ইণ্ডিয়া দি ইবোলা ডিজিজ লগা কোনো রিপোর্ট করিয়া নাই। আগেদি ওয়ার্ল্ড হেলথ অর্গানাইজেশন WHO পৰা ইবোলা বিমাৰটো ডেমক্ৰেটিক ৰিপাব্লিক অফ দ্য কংগো আৰু ইউগাণ্ডা দি আউটব্ৰেক হোৱাৰ পাছত এইটো পাব্লিক হেলথ ইমাৰ্জেঞ্চি অফ দ্য ইণ্টাৰনেশ্যনেল কনচাৰ্ণ হিচাপে জনাই দিছে। ইবোলা বিমাৰটো এটা ভাইৰেল হেমৰেজিক ফিভাৰ আছে যোনটো ইবোলা ভাইৰাছ লগা বন্দি বকয়া ভাইৰাছ ষ্ট্ৰেইন লগতে ইনফেকশ্যন কৰাৰ পাছতে শুরু কৰি দিয়া আছে। এইটোৰ লগত আজি ভোজৰ লগা খবৰ ইমান ডিচেজ কৰি আছে। শুনি থাকিবি চামচাদ বাজি 10 মিনিটে নাগামিজ খবৰ আনি দিবলৈ আছে।
2: গুড মৰ্ণিং, দিছ ইজ আকাশবাণী কহিমা, দ্য মৰ্ণিং নিউজ ৰেড বাই নবীন প্ৰধান। ইউনিয়ন হোম মিনিষ্টাৰ অমিত শ্বাহ ইয়েষ্টাৰডে ছেইড দ্য গভৰ্ণমেণ্ট হেজ মেড স্পেচিয়েল প্ৰভিজনছ টু এক্সক্লুড all tribal communities from the ambit of the Uniform Civil Code UCC, ensuring that their rights are fully protected. Addressing the Janjati Sanskritik Samagam in New Delhi, Mr. Shah said the UCC will not infringe upon any tribal rights. The Home Minister also said that the tribal welfare budget, which stood at 28,000 crore rupees during the Congress-led government, has been increased to 1,50,000 crore rupees under the Narendra Modi government. External Affairs Minister Dr. S. Jaishankar has said that India and the United States have a strong interest in combating terrorism in all its forms and manifestations. Addressing the gathering at the 250th Independence Day celebration of the United States in New Delhi yesterday, Dr. Jaishankar said that India and the US must always be clear about zero tolerance for terrorism, and that is why their counter-terrorism cooperation is so important. He said that both nations have a common interest in de-risking the global economy and providing the world with more choices. The External Affairs Minister said that many convergences make both nations effective strategic partners in multiple domains.
3: In terms of the political understanding between India and the United States, we have a strategic partnership which emanates from a convergence of national interests in many areas. And in our meeting at the embassy, we took up developments pertaining to West Asia, Middle East, to the Indian subcontinent, and to East Asia.
2: Mentioning the visit of U.S. Secretary of State in NSA, Marco Rubio, Dr. Jaishankar said this visit highlights the significance

0: কথা কৰিছে।
1: Retail party is making a lot of sacrifices working for the protection of our history, our identity, our culture, our customary law and our unique Naga. As a people, whether we got Naga movement demanding or fighting for sovereignty, independence, you have to uphold your identity.
0: Shri Rio Bra janai disi ke Election Commission of India Bra NDPP NPF merger to Idusal May 4 tarikh formally recognized korisi jonto ekta kamiyab ase NPF to ekta Naga party aro Naga identity laga suraksha rakhya hisabi janai gena Shri Rio Bra koisi ke sob Naga areas kan physically milai dibole na parile bi sob Naga kan majuti emotional aro social culture milai dibole to party laga zimmedar ase Shri Rio Bra party phidor di discipline hoboli aro party constitution aro anti defection provision manigina Kohima aro Dimapore local bodies te olop aki somoy garbar hua laga janai dise eki somoy di NPF secretary general চম্ভিমুখ কিকন পৰা কৈছে কি আহি বুলি থাকে বাই ইলেকশ্যনটো পাৰ্টি মিলি যায় কি না সবচে পহিলাবাৰ ইলেক্টৰেল টেষ্ট হ'বলৈ আছে এন পি এফ টিকেটছটো নিচু কচ্চো জমকটিমা ৱাৰ্ড 11 চাৰা আলং লোথা ৱোখা ৱাৰ্ড 8 চমাং বি আৰু সীমা বি কিপা আটুৱেজু ৱাৰ্ড 9 চাম্বা কুকি কাৰণে দিছে বাই ইলেকশ্যন কাৰণে নমিনেশ্যনছো মে 29 তাৰিখ তাক হ'বলৈ আৰু জুন 16 দি পলিং হ'বলৈ আছে আকাশবাণী কোহিমাৰ পৰা আপুনি খান লগতে খবৰ আনি দি আছে তাজা খবৰ শুনিবৰ কাৰণে আমি খান লগা এক্সেণ্ডেলছ এ আই আৰ নিউজ এলাৰ্টছ আৰু এ আই আৰ আণ্ডাৰস্কৰ কোহিমা দি ফ'ল' কৰিবি আপুনি খান বা এইটো খবৰটো নিউজ অন ইয়াৰ এপ আৰু ইউটিউব চেনেল এ আই আৰ নিউজ কোহিমাৰ পৰা শুনিবলৈ পাব ৱেলকাম বেক আপুনি খান চাম লগা খবৰ শুনি আছে পেট্ৰল দামটো 1 লিটাৰ 2.61 টকাৰ পৰা উঠাই দিছে আৰু দুসপ্তাহে 4 বাৰ উঠাই দিয়া হৈছে ইটো উঠাই দিয়াৰ লগতে কোহিমাদি পেট্ৰল 1 লিটাৰ 104 ৰুপিজ 80 পাইছে আৰু ডিজেল 1 লিটাৰ 96 ৰুপিজ 11 পাইছে হৈছে ডিমাপুৰ দি পেট্ৰলটো এতিয়া 103 ৰুপিজ 67 পাইছে আৰু ডিজেলটো 95 ৰুপিজ 21 পাইছে হৈছে আসাম চৰকাৰ বা আজি ইউনিফৰ্ম চিভিল কোড বিলটো ষ্টেট এছেম্বলিতে ইণ্ট্ৰডিউচ কৰিছে বিল বা পলিকামি বান কৰি দিবলৈ আৰু লিভ ইন ৰিলেশ্যনশ্বিপছটো কম্পালচৰি ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ দিবলৈ আছে বিলটো আছাম দি শ্বেডুল ট্ৰাইবছ কাৰণে এপ্লিকেবল নহ'ব শ্বাদী কাৰণে বিল বা মোটা খান কাৰণে চবচে কমটি অমৰি 21 চাল আৰু মহিলা কাৰণে 18 চাল মিলাই দিছে আৰু পলিকামি মানা কৰি দিছে লিকল হাকান সুৰক্ষা ৰাখিবলৈ বিল বা মেৰেজ আৰু ডিভৰ্চ ৰেজিষ্ট্ৰেশ্যন কম্পালচৰি কৰিবলৈ প্ৰপ'জ কৰিছে যোন বা মেইনটেনেঞ্চ ইনহেৰিটেঞ্চ আৰু দোচৰা লিকল প্ৰটেকশ্যন দ স্পাউচেছ কাৰণে ৰাখিবলৈ আছে ষ্টেট কেবিনেট মিনিষ্টাৰ অতুল বৰা বা ইউনিফৰ্ম চিভিল কোড এছাম বিল 2026 হাউচ দি চিফ মিনিষ্টাৰ হিমন্ত বিশ্ব শৰ্মা সামনেদি ইণ্ট্ৰডিউচ কৰিছে
2: On behalf of the Chief Minister, I have tabled the UCC today in the House. And our Honorable Chief Minister, he committed that if he comes to power, if MDA comes to power, it will table in the first session. That has happened today.
3: And I'm very sure this bill will have a very smooth sailing in the Assam Assembly. And once it gets the legitimacy, comes a law, then it will be implemented in toto. Well, this will be discussed in the Assembly. I'm sure the Honorable Members will put forward their views. And then this will be properly passed.
0: ইটোলোকত লিজিছলেশ্যন ইণ্ট্ৰডিউচ কৰি আদি আছাম দ নৰ্থ ইষ্ট দি চবচে আগি আৰু দেশ দি উত্তৰাখণ্ড আৰু গুজৰাট পাছতি দিছাৱালা ষ্টেট হৈছে বিলটো মে 27 তাৰিখ চৰ্চা কৰিবলৈ আছে ৱোখা টাউন কাউন্সিল WTC বা ডিষ্ট্ৰিক্টে চেনিটেশ্যন সুধাৰ কৰিবলৈ ৱেষ্ট মেনেজমেণ্ট কাদম খান কাৰাৰ পৰা ইমপ্লিমেণ্ট কৰি আছে প্ৰেছ কনফাৰেন্স দি আজি কথা কৰি WTC চেয়াৰপাৰ্চন মিয়ংথুঙো কি কন পৰা জনাই দিছে সুপ্ৰিম কোৰ্ট পৰা জনাই দিয়া হিচাপে কাউন্সিল বা ছাপৰা আলাগ আলাগ ভাগ নাগৰীয়া খান না উঠাব তাৰ পৰা মানুহ খান লগতে নিজৰ ঘৰতে ছাপৰা খান চোখা গীলা চেনিটাৰী আৰু ই ৱেষ্ট খান আলাগ আলাগ ৰাখিবলৈ অনুৰোধ কৰিছে কাউন্সিল পৰা জনাই দিছে কি চেনিটাৰী ছাপৰা দহতাই মনডে ৱেডনেছডে আৰু ফ্ৰাইডে উঠাব আৰু চোখা ছাপৰা আৰু ই ৱেষ্ট খানটো স্ক্ৰাব জমা কৰি ৰখাৰ লগতে দিব লাগে আৰু গীলা ছাপৰা খান কিচেন গাৰ্ডেন কাৰণে কম্প'জ কৰিব লাগে ডেপুটি চেয়াৰপাৰ্চন এঞ্জন পি কি কন বা জানুৱা মৰিয়া খান আৰু ছাপৰা খান নদী পানী দি পেলাই দিয়াৰ ওপৰত কাৰা একশ্যন ল'বলৈ খবৰদাৰ জনাইছে একে সময়তে WTC মেম্বাৰ মাও উঙুলিৰ পৰা